0: ডিএইচআরের সঙ্গে আমরা ছিলাম, তো সেখানে শুধু টয় ট্রেনের এক্সিবিশন হয়েছে। আমরা যে যারা ছবি এঁকেছিলাম সবাই টয় ট্রেন নিয়ে ছবি এঁকেছিলাম। আমাদের টয় ট্রেন ডেতেও যারা চিত্রশিল্পী ছিলেন তারা সবাই টয় ট্রেন নিয়ে ছবি এঁকেছে।
1: আমরা জানি যে উত্তরবঙ্গের ভীষণভাবে ঐতিহ্যবাহী এই টয় ট্রেন কিন্তু আমাদের গর্ব। তাহলে সব শিল্পীদের চোখে কিভাবে আলাদা আলাদা করে টয় ট্রেন ধরা দিয়েছে তার একটি কর্মশালা,
2: ডিএইচআর এর ইতিহাসে বা আমাদের চিত্রশিল্পীদের ইতিহাসে বোধহয় এটা প্রথমবার হয়েছিল। এক নম্বর হচ্ছে টয় ট্রেন ডে, দু নম্বর যেটা সামার ফেস্টিভ্যাল যেটা সঞ্জয় এখনই বললো, যেটা কার্শিয়াংয়ে হয়েছিল সামার ফেস্টিভ্যাল, সেখানে আমরা টয় ট্রেনের দুটো কম্পার্টমেন্ট আমাদেরকে দেওয়া হয়েছিল, যেখানে আমরা ওর বডিতে আমরা ছবি এঁকেছিলাম।
1: এটা ইতিহাসে মনে হয় প্রথম,
2: হ্যাঁ বডির উপরে। তো এটা একটা অন্যরকমের এক্সপিরিয়েন্স,
1: চমৎকার।
0: মানে নিজেদেরকে এই ঐতিহাসিক জায়গায় যুক্ত রেখে নিজেদেরকে খুব গর্বিত মনে হয় এবং খুব ভালো লাগে। এবং ডিএইচআর আমাদের সঙ্গে আছেন, তো আগামী যত প্রোগ্রাম হবে বলেছে আমাদের ইনভাইট করবে এবং আমরা থাকবো ওনাদের সাথে।
1: আমি আরেকটা প্রশ্নে যাচ্ছি যে আজকাল দেখতে পাচ্ছি আমরা একটা নতুন ধারা, অর্থাৎ আমরা যদি জেনজির কথা বলি, তারা যেভাবে আঁকাকে বা অঙ্কন শিল্পকে দেখছে, আপনারা তাদের উদ্দেশ্যে একেবারেই যে নতুন প্রজন্ম তাদের উদ্দেশ্যে কিছু বার্তা দিতে চান এই অঙ্কন শিল্প নিয়ে?
2: জেনজি বা কারেন্ট জেনারেশন যারা, তারা আমার যেটুকু দেখা বা আমি জেনেছি তারা আর্ট চিত্রশিল্পের প্রতি ইন্টারেস্টেড, কিন্তু তারা কিন্তু ডিজিটাল আর্টটাকে বেশি প্রেফারেন্স দেয়। হ্যাঁ, সেখানেও ড্রয়িং বেস অনেক রকমের কাজ তারা করে থাকে, খারাপ ভালো, মানে এটা একটা নতুন ট্রেন্ড শুরু হচ্ছে। এবার সরি, চিত্রশিল্পের তো মানে দীর্ঘ সময় ধরে তো অনেক রকম
3: নমস্কার, আকাশবাণী সমাচার কে সাথ মে কনকলতা। ভারতীয় জনতা পার্টি নেতা হিমন্ত বিশ্ব শর্মা নে আজ আসাম কে মুখ্যমন্ত্রী পদ কি শপথ লি।
4: মই শ্রী হিমন্ত বিশ্ব শর্মা ঈশ্বরৰ নামত শপথ লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম।
3: শ্ৰী শর্মা কে সাথ চার মন্ত্ৰীয়ে নে ভী শপথ লি, ইনমে সে দো ভাজপা কে অর এক এক সহযোগী দল আসাম গণ পরিষদ তথা বোডোল্যান্ড পিপলস ফ্রন্ট কে হ্যায়। ये असम में राष्ट्रीय जनतांत्रिक गठबंधन एनडीए की तीसरी बार सरकार है। श्री शर्मा ने लगातार दूसरी बार मुख्यमंत्री के रूप में शपथ ली है। वे राज्य में ये उपलब्धि हासिल करने वाले एकमात्र गैर कांग्रेसी मुख्यमंत्री हैं। शपथ ग्रहण समारोह में प्रधानमंत्री नरेंद्र मोदी के अलावा रक्षा मंत्री राजनाथ सिंह, गृह मंत्री अमित शाह, वित्त मंत्री निर्मला सीतारामन, भाजपा अध्यक्ष नितिन नवीन तथा एनडीए शासित राज्यों के मुख्यमंत्री और उप मुख्यमंत्री भी उपस्थित हैं। पुदुचेरी में राष्ट्रीय जनतांत्रिक गठबंधन नेता एन रंगासामी कल मुख्यमंत्री पद की शपथ लेंगे। शपथ ग्रहण समारोह में केंद्रीय मंत्री और भाजपा के चुनाव प्रभारी डॉ. मनसुख मांडविया तथा राष्ट्रीय अध्यक्ष नितिन नवीन सहित कई नेता शामिल होंगे। तमिलनाडु में ऑल इंडिया अन्ना डीएमके के 30 विधायकों द्वारा पी वेलुमणि को विधायक दल का नेता और सी विजय भास्कर को सचेतक चुनने की घोषणा के साथ राज्य की राजनीतिक स्थिति में उलटफेर हुआ है। इन विधायकों ने अस्थाई अध्यक्ष करुपैया से मुलाकात कर अपने हस्ताक्षर वाला पत्र उन्हें सौंपा। वहीं 17 विधायकों के एक अन्य समूह ने ई पलनीसामी को विधायक दल का नेता चुना है। इस विधानसभा सत्र में मुख्यमंत्री सी जोसेफ विजय के नेतृत्व वाली नई सरकार को बुधवार तक बहुमत साबित करना है। प्रधानमंत्री नरेंद्र मोदी ने पश्चिम बंगाल के नवनिर्वाचित मुख्यमंत्री शुभेंदु अधिकारी के नेतृत्व में राज्य मंत्रिमंडल की पहली बैठक के निर्णयों की सराहना की है। सोशल मीडिया पोस्ट में प्रधानमंत्री ने प्रसन्नता व्यक्त करते हुए कहा कि राज्य के लोग अब विश्व की सबसे बड़ी स्वास्थ्य योजना आयुष्मान भारत का लाभ उठा सकेंगे। इससे पहले कल राज्य मंत्रिमंडल की बैठक में कई महत्वपूर्ण निर्णय लिए गए। इनमें बांग्लादेश सीमा पर 45 दिन के भीतर बाड़ लगाने के लिए सीमा सुरक्षा बल बीएसएफ को भूमि हस्तांतरित करना शामिल है। प्रवर्तन निदेशालय ने पश्चिम बंगाल में दक्षिणी दमदम नगर पालिका भर्ती घोटाले में पूर्व अग्निशमन और आपात सेवा मंत्री सुजीत बसु को कल कोलकाता से गिरफ्तार